0: Ziba, kau kotor kan kami tu.
1: Tumi akan kau kakak.
2: Aku, tuan bau bau hati duri. Shock tu aje sih.
0: Lambat sila gur dalam le. Tui ka. Kau dah setakat kau ini bolu lagi. Kau tu kata kata boleh kom. Ada sabda pasti nama tu.
3: Kau kan kau ini sih.
4: শোনে চিবাস নিরঞ্জন, সকালে উঠি তোরা দুজনায় আগে ভাগে ভাত খুইতে নিস, কেমন? তাহলে একটু তারা